0: মদত পাবলে আৰু তাৰ থাকি লগা ষ্টেণ্ডাৰ্ড এইটো বি চাবলে আৰু মান্থলি লগা হিচাপে তাৰ লগা মেইনটেনেঞ্চ কেনেকৈ আছে এইটো কাৰণ কি এছেছ কৰিব নিমিতি বি কৈ কিনে আছে আৰু বি এটা কৈ থাকিয়ে ধৰিলে কোনোবাটো হ'লে মাতৃ বাৰী নহ'লে বি প্ৰপাৰ্টি আৰু খৰ লগা কিছুমান নিমিতি বি এনেকুৱা দুখ পাই থাকে ভাইলেঞ্চটো লগ পাই থাকে কিন্তু আহি কিনে মেজিষ্ট্ৰেটৰ লগতে ঠিক ঠাক পৰা চামজাই দিছোঁ কলে মানে কি হিচাপ আহিছে নহ'লে বি কেনেকুৱা শ্বেয়াৰ হ'ব লাগে এইটো কাৰণ চব ডিচিশ্যনটো মেজিষ্ট্ৰেট পৰা বি ঘূৰি দিবলৈ পাৰে এইটো একটা থাকি আছে এইটো নিমিত্তে জুডিচিয়েল এক্ট এইটো কাৰণ লোৱা অৰ্ডাৰ হিচাপে মাইকী মানুহ ডাঙৰ বি হ'বি ছাতি চুটা বি হ'বি চুটু বাজা বি হ'বি এইটো এক্ট লগা নিচে হিচাপে নিজৰ লগা অধিকাৰটো কি আছে এইটো জানি কেনে আগে বাঢ়ি ঘূৰিবলৈ লাগে এইটো একটা থাকি আছে যদি একো নাজানে নলেজ একো বি নাই কৰিলে জানিয়া মানুহ আৰু বুজিয়া মানুহখন লগতে হোটাউটি কৰি কিনে কোনটো জেগা পুঞ্চিব লাগে এইটো একো ভয় নকৰি কিনে আঁকি বাঢ়ি ঘূৰিছে বোলে এনেকুৱা ডোমেষ্টিক ভাইলেঞ্চ লগ পাই কিনে দুখ পাই থাকিয়ে লগা মাইকী কাংগিবি চাব নিমিতে মদত কৰিব নিমিতে প্ৰটেকশ্যন অফ ৱিমেন ফ্ৰম ডোমেষ্টিক ভাইলেঞ্চ এক্ট ঠিক বনাই কিনে থাকিয়া আমি কাৰণ বুজি পাই আছে এইটো নিমিতে প্ৰটেকশ্যন অফ ৱিমেন ফ্ৰম ডোমেষ্টিক ভাইলেঞ্চ এইটো এক্ট নিজেদি কোৱা নিচিনা মাইকী মানুহৰ কোন এনেকুৱা দুখ পাই থাকে নিজৰ মতাৰ পৰা দুখ দি থাকে আৰু নিজৰ পাবলৈ লগা একো বি পাব নাপাৰে কিনে মন দুখ থাকে নহ'লে বি ঘৰৰে সদায় মাৰা মাৰি কৰি কিনে থাকে এবিউজ কৰি হাৰাচমেণ্ট ওলাই থাকে এইটো চব নিমিতে এইটো লগা এক্ট নিজেদি কৈ থাকিয়াটো ঠিকি পাই আছে খালি এবিউজ কৰে একলা নহয় কিনে মাইকী মানুহ হ'লে বি তাৰ শ্বেয়াৰ বি থাকি আছে ঘৰ লগা হিচাপ আৰু তাৰ লগা ৰিলেশ্যনশ্বিপ নহ'লে বি তাৰ কমপ্লেইন কৰিব পাৰে এখন বি পিছি থাকি আছে তাৰ লগা অধিকাৰ বি পিছি থাকি আছে এইটো নিমিত্তে নিজৰ যি হ'লে বি আমি এইটো ঘূৰাবলৈ ৰাইট আছে মই এইটো লগা পাবলৈ ৰাইট আছে এইটো থাকিছোঁ কৰিলেতো আহি কিনে এইটো লগা এক্ট নিজেদি কোৱা নিচিনা কোনটো জেগাৰে পুঞ্চিবলৈ দৰকাৰ লাগে এইটো হিচাপ কাম চলিছে কৰিলেতো নিজৰ লগা ৰাইটটো কি আছে এইটো পাব পাৰি আছে আৰু মাইকী হ'লে বি আহি কিনে নিজৰ অধিকাৰ আৰু নিজৰ ৰাইটটো খাৰা কৰিবলৈ লাগে আজি ইয়াতে পৰা বুজি পাই আছে
1: WFM Dragoban 103 MHz News, music and entertainment. This is FM Dragoban. FM 103 MHz.